0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ, বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপা মুনিকৰক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা, নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্ববৰণ্য শিল্পীগৰাকীৰ সমন্বয় তীৰ্থত উপস্থিত হৈ এই কথা ঘোষণা কৰে। সমন্বয় তীৰ্থত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডক্টৰ শৰ্মাই কয় যে চৰকাৰে সুধাকণ্ঠ সৃষ্টিৰাজীৰ চৰ্চাকে ধৰি আন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণেৰে সমন্বয় তীৰ্থ প্ৰাণৱন্ত কৰি ৰখাৰ বাবে পদক্ষেপ ল'ব। তেওঁ কয় যে সমন্বয় সৌধটোৰ কিছু সাল সলনি কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰি দৰ্শনাৰ্থীক ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা দিয়া হ'ব বুলি প্ৰকাশ কৰে। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্ম সুধাকণ্ঠ সৃষ্টিৰাজীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডক্টৰ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চও নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তেই তেওঁৰ সৃষ্টিৰাজীৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব।
1: আজি আমাৰ সাংস্কৃতিক বিভাগ আৰু

0: লোক নির্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌদ তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই নতুন ধৰণে কৰিব খুজিছোঁ যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে।
1: ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষী ৰিজাৰ্ভ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। পাছত মুখ্যমন্ত্ৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে 360 কোটি টকা ব্যয় সাপেক্ষে চলি থকা আধুনিকীকৰণৰ কামৰ পৰ্যালোচনা কৰে। তেওঁ লগতে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা 3টা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰো বুজ লয়। বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ আৰু নদীৰ গতি, প্ৰকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ যোগেন শৰ্মাই প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জাতীয় যৌথ মঞ্চৰ উদ্যোগত আয়োজিত নাগৰিক অভিৱৰ্তনত অংশ লৈ কালি নদী বিশেষজ্ঞগৰাকীয়ে কয় যে পৰম্পৰাগত মথাউৰি অথবা সাময়িক প্ৰতিৰোধমূলক কাৰ্যৰে খহনীয়া স্থায়ী সমাধান কেতিয়াও সম্ভৱ নহয়। ব্ৰহ্মপুত্ৰৰ উৎপত্তি, ইয়াৰ ভৌগোলিক আৰু গাঁথনিগত চৰিত্ৰৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰি ডঃ শৰ্মাই ৰাজ্যৰ বান সমস্যা ৰোধৰ বাবে নদীৰ গভীৰ ভূতাত্বিক অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাগৰিক সমাজে জিঅ' বেগ ব্যৱহাৰ কৰাৰ পাছতো জিলাখনত খহনীয়া প্ৰতিৰোধ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে লগতে চৰকাৰক শীঘ্ৰে বিকল্প বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক পদ্ধতিগতভাৱে আগবঢ়াই নিয়াৰ বাবে বৃহত্তৰ ডিব্ৰুগড় বান খহনীয়া সুৰক্ষা সমিতি গঠনৰ বাবে এই অনুষ্ঠানতে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটীয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে। শ্ৰীৰায়ে বৰষুণৰ পাছতে নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা ক্ষিপ্ৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে কালি নিশা অহা বৰষুণৰ ফলত মহানগৰীৰ চানমাৰী, হাতীগাঁও, জটীয়া, কাহিলিপাৰা, মালিগাঁও, অনিলনগৰ, নবীন নগৰকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অসাধাৰণ সাফল্যৰ বাবে গড়ক অভিনন্দন জনাই ৰাজ্যপালগৰাকীয়ে কয় যে পৰ্বতাৰোহীগৰাকীৰ এই কৃতিত্ব অদম্য সাহস, দৃঢ়তা আৰু উদ্যমৰ উজ্জ্বল নিদৰ্শন। পৰ্বতাৰোহীগৰাকীৰ সাফল্যে যুৱ প্ৰজন্ম, বিশেষকৈ ছোৱালীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হবলৈ অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপাল আচাৰ্যই প্ৰকাশ কৰে। ৰাজ্যপালগৰাকীয়ে লগতে ভৱিষ্যতৰ বাবে ৰূপামণিক শুভকামনা জনায়। উল্লেখযোগ্য যে ৰূপামণিগড়ে যোৱা 21 মে'ত ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট আৰোহণ দলৰ সদস্য হিচাপে মাউণ্ট এভাৰেষ্ট শৃংগ সফলতাৰে আৰোহণ কৰিছিল। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হ'ব। এই উপলক্ষে আজি দিনৰ 11 বজাত নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বৰক্ষেত্ৰী বিধায়ক নাৰায়ণ ডেকাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাৰ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত আজি মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী পালন কৰা হ'ব। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি হেৰইন, ভাং, কফ চিৰাপ আৰু অপিয়ামকে ধৰি 472 কোটি 51 লাখ টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰা হ'ব। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান কালি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: প্লাষ্টিকটো আমি কেনেধৰণে ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ বা ছিংগল ইউজ প্লাষ্টিকবিলাক আমি কেনেধৰণে ভৱিষ্যতে ক'ত লৈ যাব পাৰিম বা বাকীবিলাক প্লাষ্টিক কেনেকৈ কৰিব পাৰিম এই লৈ আমি সজাগতা আৰম্ভ কৰিব লৈছে ঘৰে ঘৰে সজাগতা কৰিব দোকানবিলাকত সজাগতা কৰাৰ কথা কৈছে আৰু আমাৰ স্কুলৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী তেওঁলোকক লৈ আমি যদি এই সজাগতা অভিযানটো ভালকৈ কৰিব পাৰোঁ আৰু আমি যদি ৰাইজৰ সহযোগিতা পাওঁ আমি দুটা বছৰৰ ভিতৰত সুন্দৰ এখন আমি ডিমো পাম য'ত প্লাষ্টিকৰ ব্যৱহাৰ কৰাৰ পিছতো প্লাষ্টিকৰ সৎ ব্যৱহাৰে ভৱিষ্যতে প্লাষ্টিকখিনিও যাতে কেনেধৰণে নাইকিয়া কৰিব পাৰোঁ তাৰো এটা ব্যৱস্থা হাতত লৈছোঁ ইয়াতে এটা কম্প্ৰেছিং ইউনিট তাৰপিছত প্লাষ্টিকবিলাক আমাৰ যিবিলাক ৰাস্তা বনোৱা যিবিলাক আলকেটেৰা তাত লগত একেলগে মিক্সিং কৰি ৰাস্তা বনোৱাৰ ক্ষেত্ৰত এই প্লাষ্টিকবিলাক ব্যৱহাৰ কৰা এই ধৰণৰ অভিলাষী আঁচনিয়ে আমাৰ অঞ্চলটো চাফ চিকুণতা কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আমি আশা কৰিছোঁ
1: শ্ৰীবৰগোহাঁয়ে কালি ডিমৌ পৌৰসভাই নতুনকৈ স্থাপন কৰা এটা খোৱাপানী যোগান প্ৰকল্পও মুকলি কৰে তিনিচুকীয়া জিলাৰ ৰূপাই তন্ময় সোণোৱালে অসমীয়া সাহিত্যৰ কালজয়ী সৃষ্টি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষালৈ অনুবাদ কৰিছে তন্ময় সোণোৱালৰ এই সাফল্য অসমীয়া ভাষা সাহিত্যৰ বাবে গৌৰৱময় অধ্যায় হিচাপে চৰ্চা হৈছে তেওঁৰ এই অনুবাদৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতি সমাজ জীৱন আৰু ঐতিহ্য বিশ্বৰ স্পেনিছ ভাষী পঢ়ুৱৈৰ কাষ চাপিব বুলি সাহিত্য মহলে আশা প্ৰকাশ কৰিছে নেশ্যন প্ৰেছ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা স্পেনিছ ভাষাত অনুদিত মিৰি জীয়ৰী বৰ্তমান ভাৰতৰ উপৰি আমেৰিকা ব্ৰিটেইন ছিংগাপুৰ আৰু মালয়েছিয়াত বিক্ৰীৰ বাবে উপলব্ধ হৈছে তন্ময় সোণোৱালে ইয়াৰ পূৰ্বে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সৃষ্টি অমৰ সৃষ্টি বুঢ়ী আইৰ সাধু স্পেনিছ ভাষালৈ অনুবাদ কৰি সৰ্বত্ৰ প্ৰশংসা লাভ কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন আজি অনুষ্ঠিত হ'ব এই সমাৱৰ্তনত 2266 গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ'ব অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিগত 27 বছৰত আই আই টি গুৱাহাটীয়ে 26,000তকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰি আহিছে ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব গুৱাহাটী যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই দিনকেইটাত নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটে চাৰিআলি কলিয়াবৰ তিনিআলি হৈ যাব লাগিব পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰে দ্বিতীয়াৰ্ধলৈকে পিছ পৰি থকা ইংলেণ্ডে জুড বেলিংহামে অতিৰিক্ত সময়ত দিয়া 2টা গ'লেৰে খেলখনত বিজয় সাব্যস্ত কৰে ইংলেণ্ড এইবাৰৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ইপিনে প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে কেনছাছত অনুষ্ঠিত খেলখনত আৰ্জেণ্টিনা বাতৰি যুগুতোৱাৰ পৰলৈকে 2-1 গ'লত আগবাঢ়ি আছে আৰ্জেণ্টিনাৰ হৈ খেলৰ 10 মিনিটত এলেক্সিছ মেক এলিষ্টাৰে আৰু অতিৰিক্ত সময়ত জে আলভেৰেজে গ'ল দিয়ে স্পেইন আৰু ফ্ৰান্সে ইতিপূৰ্বে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে কোৱাৰ্টাৰ ফাইনেলত স্পেইনে বেলজিয়ামক 2-1 গ'লত পৰাস্ত কৰাৰ বিপৰীতে ফ্ৰান্সে মৰক্কোক 2-0 গ'লত পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে 21 বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰে কেৰলিনা মকুৱাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে
3: ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থক অধিক আকৰ্ষণীয় কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা ৰাজ্যৰ 14খন মেডিকেল কলেজত 3,027টা পদ খালী ভিয়েটনামৰ সমুদ্ৰত সংঘটিত দুৰ্ঘটনাত 15 গৰাকী ভাৰতীয় পৰ্যটকৰ মৃত্যু আৰু গুৱাহাটীত 18 জুলাইত কৃষি সম্পৰ্কীয় চৰকাৰী সমাৰোহ আয়োজনৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে ভিয়েটনামৰ এটা দ্বীপৰ ওচৰৰ সমুদ্ৰত এখন যাত্ৰীবাহী নাও ডুব গৈ 15জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱাৰ বাতৰি ভিয়েটনামৰ সমুদ্ৰত কৰুণ মৃত্যু 15 ভাৰতীয় পৰ্যটকৰ শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে একেটা বাতৰিক দৈনিক অগ্ৰদূতসহ প্ৰায় এটাকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে ও এন জি চিয়ে পুনৰ 3খনকৈ তৈন্য ক্ষেত্ৰ বিদেশী পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ চেষ্টা চলোৱা বুলি এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে 3 লাভজনক তৈল ক্ষেত্ৰ গতাব পুঁজিপতি শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডঃ

0: ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি কৰা মন্তব্যৰ বাতৰি ডিজিটেল মাধ্যমেৰে ছেলফি উঠিব পাৰিব, সুধাকণ্ঠৰ সৈতে গীত গাব পাৰিব গীত শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। কৃষি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উদ্যোগত 18 জুলাইত গুৱাহাটীত হ'বলগীয়া কৃষি সম্পৰ্কীয় চৰকাৰী সমাৰোহৰ বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ 14খন চিকিৎসা মহাবিদ্যালয়ত 297টা শিক্ষকৰ পদ খালী হৈ থকাৰ বাতৰি, 14 মেডিকেল কলেজত 3,027 পদ খালী শিৰোনামেৰে দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাজেটত অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে নিৰ্দিষ্ট ধন আবণ্টন নিদিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। যুদ্ধ সমাপ্তিৰ বাবে অন্তৱৰ্তীকালীন চুক্তিত উপনীত হোৱাৰ চেষ্টা ব্যৰ্থ হোৱাৰ পাছত আমেৰিকা আৰু ইৰাণৰ নেতৃবৰ্গই ভাবুকি প্ৰদান কৰা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ট্ৰাম্প ইৰাণিয়ান লিডাৰ্ছ পাৰ এজ ট্ৰুছ ফলছ এফাৰ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে।
1: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া মিষ্টাৰ প্ৰসাদ সোণোৱালৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। বতৰৰ বতৰা স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
2: আপ সুন রহে থে আকাশবাণীকে গুয়াহাটি কেন্দ্র সে পুয়ার আঞ্চলিক বাতরি ইয়ে আকাশবাণী কা হাফলং কেন্দ্র হে শ্রোতাও আইয়ে আব হম স্থানীয় ভাষাও কে কার্যক্রমো কে অন্তর্গত আরম্ভ করতে হ্যাঁ খেলমা কার্যক্রম কা ওর শুনতে হ্যাঁ কুছ ভক্তি গীত গায়ক কলাকার রহেঙ্গে গুলজনরি জেতে ওর উনকে সাথী